মগৰ আষ্টানো হি কাৰেবৰ ইতলান হাঙাজ সপ্তাহ তুমি আইকতলে রেইনবো সাঞ্জ হি কাৰেবৰ 105.4 মেগাহার্জ এফ এম রেইনবো চ্যানেলাচে আনি আতা তুমজা খাতির ইংলিশ ইতলান খবরো আসতলেও আমজা দিল্লি কেন্দ্রাবেলান বরোবর 7:05 তশেঁচ মগৰ আষ্টানো তুমজা খাতির এক কার্যাবর আসতলি জি 7:10 দ্বিভাষিক अशी केंद्र सरकाराचे 12 वर्सा पुराय जाल्ल्या निमतान ही कार्यावळ आसतली ताजो 13वो भाग अष्टलक्ष्मी आयकुया एफ एम रेनबो.